এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দিছপুৰত আজিৰে পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন, মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক, টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে কালি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। NDAৰ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176(1) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাৰ বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্ব

0: ৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব।
1: মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকে তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে তাৰ মতে আমাৰ বিধায়িনী দলৰ কেনেদৰে আমি আগবাঢ়ি যামগৈ কোনকেইটা বিষয় লৈ আমি আগবাঢ়ি যামগৈ গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি মাতিছোঁ আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতি থাকিব লাগে সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব।
0: ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্যনীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্য ভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বাটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023ৰ নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে ৰাজ্যিক তথ্য প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত ষোড়শ অসম বিধানসভাৰ আজি প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
2: অহা কালিলৈৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজি কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে আৰু অন্য এটা বিষয় আছিল, সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্ণেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰীৰ বাবে। মূলত এই দুটাই, দ্য ষ্টেট কেবিনেট হেজ এপ্ৰুভ দ্য নটিফিকেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন অৱ আসাম ষ্টেট ডাটা পলিচি ASDP 2026 এণ্ড ছুপাৰচিশ্যন অৱ দ্য আসাম ষ্টেট ডাটা পলিচি ASDP 2022। এই দুটাই মূলত, বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোকে ইতিমধ্যে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব।
0: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাই মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে বজাৰ ব্যৱস্থাৰ সুস্থিৰতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে দিয়া নিৰ্দেশ অনুসৰি এই বৈঠকৰ আয়োজন কৰা হৈছিল। বৈঠকত বিভিন্ন জিলাত খুচুৰা আৰু পাইকাৰী মূল্য নিয়ন্ত্ৰণ, মজুত সামগ্ৰী, যোগান শৃংখলা, বিধি বলবৎকাৰী বিভাগৰ প্ৰস্তুতি আৰু আন্তঃবিভাগীয় সমন্বয় সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ততালিকে জিলা পৰ্যায়ৰ কৰ্মবাহিনী সক্ৰিয় কৰি বজাৰত বিভিন্ন সামগ্ৰীৰ মূল্য যাতে অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি জিলা, সমজিলা, ৰাজহচক্ৰ আৰু উন্নয়ন খণ্ড পৰ্যায়তো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচা পাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2টা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ তিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী

0: জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰিনে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাই প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে।
1: নেশ্যনেল হাইৱে অথৰিটিজ অব ইণ্ডিয়া তেওঁলোকৰ পৰা আমি এখন চিঠি পালো যে আমাৰ পাটাচাৰ কৈছে পৰা বৰমাৰ সেই ষ্টেজৰ 5 কিলোমিটাৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা তেওঁলোকে কৰাৰ কথা ভাবিছে। এইটো ছিকিউৰিটি ৰিজনছ আৰু এট দ্য টাইম অফ ডিজাষ্টাৰ যেতিয়া হয় সেইটো সময়ত যাতে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পৰা ব্যৱস্থা এটা নলবাৰীৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27 তাত নেশ্যনেল হাইৱে অথৰিটি অব ইণ্ডিয়াই ভাবিছে আৰু এইটো এটা প্লেনিং তেওঁলোকে কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁলোকে DPR বনাব আৰু আমাক ৰিকুৱেষ্ট কৰিছে যে সেই ঠাইখিনিত সেই 5 কিলোমিটাৰত নন কনষ্ট্ৰাকশ্যন চাইট জোন ডিক্লেয়াৰ কৰিব পাৰিনি। তেওঁলোকে জানে যে এখন যদি ফ্লাইট লেণ্ড কৰিবলৈ হয় তেতিয়া তাত ওচৰত হাই ৰাইজ বিল্ডিং ওখ বিল্ডিং থাকিব নোৱাৰিব, সেইকাৰণে আমাক তেওঁলোকে এখন চিঠি দিছে। গতিকে আমি যিটো তেওঁলোকৰ ইউনিট আছে বঙাইগাঁৱত অহা সপ্তাহত তেওঁলোকৰ লগত আমি সভা পাতিম, তেতিয়াহে গোটেই কথাটো বিস্তৃতভাৱে জনা যাব আচলতে যে প্ৰপজেলটো কেনেকুৱা ধৰণে আছে বা কেনেকুৱা ধৰণে এই প্ৰপজেলটোত আমি আগবাঢ়িব।
0: টাইৱানৰ ইয়াং চুৱাং জি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। ইয়াং চুৱাং জিৰ টাইৱান ট্ৰেভেলক নামৰ উপন্যাসখনৰ ইংৰাজী অনুবাদে এই বঁটা লাভ কৰে। সেয়েহে নিয়ম অনুসৰি মূল মাণ্ডাৰিন চীনা ভাষাৰ উপন্যাসিক ইয়াং চুৱাং জি আৰু ইংৰাজী অনুবাদক লিন কিং দুয়ো এই বঁটা লাভ কৰিব। উল্লেখযোগ্য যে টাইৱান ট্ৰেভেলক হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা মাণ্ডাৰিন চীনা ভাষাৰ পৰা অনুদিত প্ৰথমখন উপন্যাস। কালি লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত চলিত বছৰৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰখ্যাত লেখক নাটাছা ব্ৰাউনে বিজয়ীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিশ্বৰ যিকোনো ভাষাত লিখা গল্প উপন্যাসৰ ইংৰাজী অনুবাদৰ ইংলেণ্ড আয়াৰলেণ্ডৰ পৰা প্ৰকাশিত গ্ৰন্থক এই বঁটাৰ বাবে বাছনি কৰা হয়। £50,000 অৰ্থমূল্যৰ এই বঁটা মূল লেখক আৰু অনুবাদক দুয়োৰে মাজত ভগাই দিয়া হয়। এইবেলি বুকাৰ বঁটা লাভ কৰা উপন্যাসখন জাপানৰ অধীনত থকা টাইৱানৰ পটভূমিত ৰচিত। উপন্যাসখন 2020 চনত প্ৰথমে মাণ্ডাৰিন চীনা ভাষাত প্ৰকাশ পাইছিল। এই উপন্যাসখন ইয়াঙৰ ইংৰাজীলৈ অনুবাদ হোৱা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনে 2024 চনত অনুবাদ শাখাত আমেৰিকান নেশ্যনেল বুক এৱাৰ্ডো লাভ কৰিছিল। ওদালগুৰি জিলাত চলিত বছৰত 91 গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। ইয়াৰে 5 গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ দলনি বস্তিত সৰ্বাধিক 51 জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ বিপৰীতে বান্দৰগুৰিত 20 আৰু মাছখুটিত 10 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ জিলাখনত 108 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। আনহাতে 2024 বৰ্ষত 83 জন, 2023ত 34 আৰু 2022 চনত 15 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে জিলাখনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত দৰৱ ছটিওৱাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ আজি 176 সংখ্যক জয়ন্তী। এই উপলক্ষে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম আবিলেকৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জয়ন্তী পালন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আবিলেকৰ কাৰ্যালয়ত স্থানীয় মহিলাৰ দ্বাৰা আয়তীৰ নাম পৰিৱেশন কৰা হ'ব। আবেলি 4 বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত হ'বলগীয়া আনন্দৰাম বৰুৱা স্মৃতিচাৰণ সভাত আবিলেকৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে সভাপতিত্ব কৰিব। এই অনুষ্ঠানতে 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হ'ব। যাত্ৰীবাহী ৰেলৰ সুৰক্ষা আৰু অধিক নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ গতি খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱে তিনিচুকীয়া ৰেল সংমণ্ডলৰ অধীনত ট্ৰেক নৱীকৰণৰ বৃহৎ কাৰ্যসূচী লৈছে। ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ পৰা চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰেলপথছোৱাত ভাৰতীয় ৰেলৱে পুৰণি শ্লিপাৰ আৰু ৰেল লাইনসমূহ ক্ষিপ্ৰতাৰে সলনি কৰাৰ কাম আৰম্ভ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণ, জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধিৱেশন, জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদিকে ধৰি

0: ভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে হৰমুজ প্ৰণালীত জাহাজৰ পৰিবহণ বাধাপ্ৰাপ্ত হোৱাৰ ফলত দেশৰ কৃষিখণ্ডত সাৰৰ নাটনি হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কালিৰ দিনটো ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰীষ্ম প্ৰবাহে জীৱন যাত্ৰা বিঘ্নিত কৰা খবৰটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিৰূপে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন চহৰত তাপমাত্ৰা চকুত লগা ধৰণে বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নিয়মীয়া বাৰ্তা কাকতে গুৱাহাটীৰ বান সমস্যা সমাধানৰ লক্ষ্যৰে দীৰ্ঘম্যাদী পদক্ষেপ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো বান নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা বিভিন্ন তথ্য উল্লেখ কৰা হৈছে। দৈনিক জনভূমি কাকতে বিশিষ্ট গৱেষক তথা ৰাজ্যৰ অৱসৰী গৃহ আয়ুক্ত ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ক্লায়েণ্ট এছ'চিয়েটছ নামৰ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি অসম আৰু মেঘালয় বিগত পাঁচটা বছৰত ভাৰতৰ দ্ৰুততম অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও মুখ্য বাতৰিত স্থান দিছে। ইপিনে ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যাপক হাৰত পুনৰ মাচুল বৃদ্ধি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নীট UG পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ আগে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যিক তথ্য নীতিত অনুমোদন জনোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ জুলি শৰ্মা বৰুৱা। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ নিবাসী সমাজকৰ্মী ধৰ্মপ্ৰাণা মহিলা ৰেখা তালুকদাৰৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী নিবাসী মুক্তিযোদ্ধা তথা অৱসৰী শিক্ষক মদন ভূঞাৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 102 বছৰ। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দিছপুৰত আজিৰে পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন। মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক। টাইৱানৰ য়াং চুৱাং জি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি মুঠ 126গৰাকী নৱনিৰ্বাচিত বিধায়কক শপতবাক্য পাঠ কৰোৱায়। শাসনাধিষ্ঠ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ হৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ শিশু সুৰক্ষা সমাজে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে যোগ্য শিশুসকলৰ বাবে আবেদন আৰু মনোনয়নৰ আহান জনাইছে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। ঝাৰখণ্ডৰ ৰাঁচীত আজি 27গৰাকী মাওবাদী সদস্যই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। কোকৰাঝাৰ জিলাৰ ৰাইমনা আশ ৰাষ্ট্ৰীয় উদ্যানত আজি বনকৰ্মীয়ে এজন চোৰাং চিকাৰীক আটক কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: সংঘীয় আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি 126গৰাকী বিধায়কৰ শপত গ্ৰহণ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি মুঠ 126গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
1: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
0: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176ৰ এক অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থাক সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা

0: পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছুৰ সভাপতি কুৰৱ মাধৱ ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত মৌলিক শিক্ষাৰ অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহ্বান জনায়। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালা সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আসাম স্কিল ইউনিভাৰ্চিটিৰ যিটো প্ৰচেষ্টা, বিশেষকৈ তেখেতসকলে তামোলপুৰ আৰু ওদালগুৰি অঞ্চলখিনিক বেছি গুৰুত্বপূৰ্ণভাৱে ল'ৰা ছোৱালীখিনিক সুযোগ দিব খুজিছে। এই বিশ্ববিদ্যালয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ য'ত তেখেতসকলে এটা থুলমূলকৈ মই যদি ক'ব বিচাৰোঁ, যিখিনি EWS কেটাগৰীৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ ফিজ পৰ্যন্ত ইয়াত বিনামূলীয়াভাৱে পঢ়িব পাৰিব ইউনিভাৰ্চিটিত। তেখেতসকলে 5 বছৰীয়া ইণ্টিগ্ৰেটেড ইঞ্জিনিয়াৰিং কোৰ্ছ কৰিব পাৰিব, য'ৰ পৰা তেখেতসকলে BTech কৰি পিনে ওলাই আহিব পাৰিব আৰু লগতে বহু ধৰণৰ কোৰ্ছ কিছুমান প্ৰভাইড আছে। আৰু আমাৰ ৱেবছাইট, আসাম স্কিল ইউনিভাৰ্চিটিৰ ৱেবছাইটবিলাক ভিজিট কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু এণ্ট্ৰেঞ্চ আছে আমাৰ এইটো মাহৰ 31 তাৰিখে লাষ্ট ডেট এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ।
0: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা উদযাপনৰ ব্যৱস্থাপনা সন্দৰ্ভত ধুবুৰী জিলা আয়ুক্তৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্ৰীদাহালে অহা 28 মেত সংশ্লিষ্ট বিভাগক নিষ্ঠা আৰু আন্তৰিকতাৰ দায়িত্ব পালন কৰি জিলাখনত সুচাৰুৰূপে ঈদ উদযাপনৰ বাবে আহ্বান জনায়। জিলা আয়ুক্তই অসম গো সংৰক্ষণ আইন 2001ৰ বিধানসমূহৰ বিষয়ে সকলোকে অৱগত কৰি এই আইনৰ অধীনত যথাযথ অনুমতি পত্ৰ অবিহনে গো হত্যা, বিক্ৰী আৰু পৰিবহণত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীদাহালে আজিৰ সভাত উপস্থিত থকা মছজিদ আৰু ঈদগাহসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ সম্প্ৰদায়ক এই আইনৰ বিধানসমূহৰ বিষয়ে অৱগত কৰিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ জিলা পশু চিকিৎসা বিষয়াক প্ৰয়োজনীয় অনুযায়ী পৰিদৰ্শন আৰু প্ৰামাণিকৰণৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য বিভাগক ভিৰ থকা ঈদগাহসমূহত যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনত PM ডিভাইন আঁচনিৰ জৰিয়তে 3D প্ৰিণ্টিং COETech চিটি গুৱাহাটীয়ে শিক্ষাবিদ আৰু উদ্যোগীসকলৰ সৈতে মিলিত হৈ 3D প্ৰিণ্টিঙকে ধৰি উদ্যোগ 4.0ৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু প্ৰচাৰ কৰিছে। ইয়াৰ ভিতৰত ডিজিটেল আৰ্হি আৰু 3D প্ৰিণ্টিঙৰ জৰিয়তে স্বাস্থ্যখণ্ডত, বিশেষকৈ দন্ত চিকিৎসাত বিশেষ অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ কৃত্ৰিম দাঁত ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা যথেষ্ট ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। এমট্ৰনৰ সহযোগত 3D প্ৰিণ্টিং চেণ্টাৰ অৱ এক্সেলেন্স আৰু এইমছ গুৱাহাটী NHAK কোহিমাৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ দন্ত চিকিৎসকসকলে 3D প্ৰিণ্টিং সন্দৰ্ভত যোৱা 18 মেৰ পৰা অনুষ্ঠিত এখন কৰ্মশালাত যোগদান কৰে। এই কৰ্মশালাৰ আজি সামৰণি পৰিছে। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ বৈঠক জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত আজি অনুষ্ঠিত হয়। বৈঠকত শিশু কল্যাণ সমিতি আৰু কিশোৰ ন্যায় পৰিষদৰ কাৰ্যকলাপৰ জৰিয়তে অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। শিশু কল্যাণ আৰু সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। আইনসন্মত দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে অনাথ, অসহায় আৰু যত্নৰ প্ৰয়োজন হোৱা শিশুসকলৰ সুৰক্ষা, উন্নত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে দত্তক গ্ৰহণ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বৈঠকত উল্লেখ কৰা হয়। বিশ্বনাথ জিলাৰ হেলেম ৰাজচক্ৰৰ অন্তৰ্গত ডাঠকলাত আজি সেনা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, দুৰ্যোগ সঁহাৰি বাহিনীৰ 12 বেটেলিয়ন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত বান সাহায্য সঁহাৰি অনুশীলন সম্পন্ন কৰা হয়। আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰা, দুৰ্যোগৰ প্ৰাৰম্ভিক প্ৰস্তুতি তথা বাৰিষাৰ সময়ত কাৰ্যকৰী বান ব্যৱস্থাপনাৰ বাবে যুটীয়া সঁহাৰি ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুশীলনৰ আয়োজন কৰা হয়।

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মেৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চাহ বোৰ্ডৰ উদ্যোগত আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ দি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই কয় যে প্ৰযুক্তি আৰু মানসম্পন্ন সঁজুলিৰ যথাযথ প্ৰয়োগৰ জৰিয়তে চাহ খেতিৰ উত্তৰণ ঘটোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে অতি পুৰণি সংগঠিত কৃষিখণ্ড হিচাপে চাহ খেতিয়ে আৰ্থ সামাজিক অৱস্থা আগবঢ়াই নিয়াৰ উপৰি বিদেশী মুদ্ৰা উপাৰ্জন তথা অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰতো প্ৰভূত বৰঙণি আগবঢ়াইছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2টা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য সোৱাদ আৰু সন্মান দিছে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰথলৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত বৰ্ধন আৰু ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ ভালেসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। স্বাস্থ্যকৰ্মীৰ দলে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ প্ৰদানৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্বাস্থ্য পৰীক্ষাৰ সমান্তৰালভাৱে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ তথা কুষ্ঠৰোগ নিবাৰণ কোষৰ উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত 39 নম্বৰ উত্তৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তৰ আপাৰ দেউৰী গাঁৱত জন ভাগিদাৰী অভিযানৰ লগত সংগতি ৰাখি জন শুনানী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা 3দিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়। নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ দুগৰাকী সংস্কৃত পণ্ডিতলৈ সন্মান আগবঢ়াইছে। এই অনুসৰি সংস্কৃত পণ্ডিত ডঃ মুকুন্দ কাম শৰ্মালৈ ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মালৈ মীমাংসা কেশৰী উপাধি আগবঢ়োৱা হৈছে। অহা 24 মে'ত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হ'বলগীয়া সভাৰ ত্ৰিবাৰ্ষিক অধিৱেশনত দুয়োগৰাকী পণ্ডিতক এই সন্মান প্ৰদান কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি 126গৰাকী বিধায়কৰ শপত গ্ৰহণ। নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।